हो गए हैं, अभी ना ढलल है उजाला रेडियो के जरिए हम सुन रहे कॉफी चाय में दर्शो कन्या हम लोग ना रह ली या सोम साहब की दाग दस दम ड्रुक है काम हम लोग करीला खोन है दे दू मैं नतुलक इन मे दस यूर आफ तू फोर ऑन स्पानी Maar soms dan ontkom je niet aan je eigen werk natuurlijk. We hebben ons eigen werk. Hier hebben we Kalida, Janta Kisewa. Daarnaast. Maar we hebben natuurlijk ons eigen werk. Al Kanya, ja, helaas konden we gisteren niet de Coffee Chai middagshow maken. Maar we zijn er vandaag. Al Bihan Bi, ha Bihan, Bihan Bidaki, ja, dus Bihan Hemelsvaartdag. Bihan Bi, hebben we vrij leven. En dan heb ik vrijdag weer Coffee Chai middagshow. Maar, dus Aaj, Riga, Bihana, zoek je wel weer.